0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ, শিলচৰৰ 42টা ৱাৰ্ডৰ বাবে পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ, নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, আৰু এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহৰৰ সোণৰ পদক জয়। বৰ্তমানলৈ মুঠ 77টা পদকেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত। অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব বুলি তেওঁ কয়। ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি কালি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসমত উৎপাদিত বাঁহেৰে নিৰ্মিত চাইকেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্ৰয়োগ সফল হলে ভৱিষ্যতে ৰাজ্য চৰকাৰে পৃষ্ঠপোষকতা আগবঢ়াব। বাঁহৰ পৰা 800বিধ সামগ্ৰী প্ৰস্তুত কৰিব পাৰি বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ থলুৱা বাঁহৰ পৰা উৎকৃষ্টমানৰ টাইলছ, মিথানল, ইথানল, বহনক্ষম বিমান ইন্ধন আদি প্ৰস্তুত কৰিব পাৰি। এই উদ্যমৰ জৰিয়তে স্থানীয় বাঁহৰ বাবে নতুন বজাৰ সৃষ্টি কৰাৰ লগতে বাঁহ সংগ্ৰহ, প্ৰসংস্কৰণ, চাইকেল নিৰ্মাণ, পৰিবহণ আৰু সেৱাকে ধৰি সমগ্ৰ মূল্য শৃংখলাত নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই বাঁহৰ চাইকেল মাত্ৰ 5 টকাত চাৰ্জ কৰি 50 কিলোমিটাৰ চলাব পাৰিব। এই চাইকেলৰ সুৰক্ষাজনিত বিষয়টো ব্যুৰো অব ইণ্ডিয়া ষ্টেণ্ডাৰ্ডে প্ৰমাণিত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। দেশজুৰি কালিৰে পৰা 8 অক্টোবৰলৈ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত 72 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী মুকলি কৰে। হস্তী পূজনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ অংশ হিচাপে বন্যপ্ৰাণী সুৰক্ষাৰ বাৰ্তা লৈ চিৰিয়াখানাৰ বিষয়া কৰ্মচাৰীসকলে পবিতৰা অভয়াৰণ্যলৈ সজাগতামূলক মটৰ চাইকেল সমদল উলিয়ায়। বন মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানাত চলি থকা নিৰ্মাণ আৰু সংস্কাৰমূলক কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লগতে প্ৰায় 340 কোটি টকা ব্যয়েৰে ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিৰে চলি আছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ চিৰিয়াখানাখনৰ যথেষ্ট নতুন কামৰ নিৰ্মাণ কাৰ্য চলি আছে। এই গোটেই নিৰ্মাণ কাৰ্যৰ মই তদাৰক কৰিলোঁ আৰু কিছু নতুন নতুন সংযোজনেৰে খুব সুন্দৰভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি চিৰিয়াখানাখনৰ পুনৰ নিৰ্মাণ কৰি আছোঁ। আৰু মই ভাবোঁ যে এই গোটেইখিনি কাম হৈ উঠাৰ পিছত অসমৰ চিৰিয়াখানাখন এখন ভাৰতবৰ্ষৰে নহয় বিশ্বৰ এখন আগশাৰীৰ চিৰিয়াখানালৈ আমি ৰূপান্তৰ কৰিব পাৰিম। কাৰণ ইয়াত নেচাৰেল এটা সুন্দৰ পৰিৱেশ আছে, তাৰ লগে লগে আমি ইয়াতে ইমান ডাঙৰ বাৰ্থ হেবিৰি এটা বনাইছোঁ যে এইটো হয়তো বিশ্বৰ ভিতৰত সৰ্ববৃহৎ বাৰ্থ হেবিৰি হ'ব। ঠিক তেনেকুৱা ধৰণে আমি বাৰ্থ হেবিৰিৰ পৰা আদি কৰি অন্যান্য গোটেই ব্যৱস্থাটো আৰু এতিয়া নতুনকৈ আমি গোটেই চিৰিয়াখানাখন যাতে টয় ট্ৰেইনেৰে ঘূৰিব পাৰে তেনেকুৱা ধৰণৰ এটা নতুন সংযোজন কৰিব বিচাৰিছোঁ, যাতে পৰ্যটকসকল আহিলে টয় ট্ৰেইনেৰে গোটেই চিৰিয়াখানাখন চাব পৰাৰ সুবিধা হয়। এনেকুৱা নতুন নতুন সংযোজনেৰে আমি চিৰিয়াখানাখনক উৎকৃষ্ট ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ।
0: 8 অক্টোবৰলৈ চলিবলগীয়া এই সপ্তাহজোৰা অনুষ্ঠানৰ সামৰণি কাৰ্যসূচী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি 4 বজালৈ হ'বলগীয়া ভোটগ্ৰহণত 42টা ৱাৰ্ডৰ বাবে মুঠ 133গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব। বিজেপিৰ মনোনীত প্ৰাৰ্থীয়ে ইতিমধ্যে 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে 303টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে। ইফালে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পষ্টাৰ, বেনাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষিদ্ধ কৰিছে। ভোটদাতা অহা যোৱাৰ বাবে অনুমোদিত বাহনৰ বাহিৰে আন কোনো বাহন ব্যৱহাৰ

0: কৰিব পৰা নাযাব বুলিও আয়োগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ভোটদান প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ দশন স্কুল খেলপথাৰ, ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, সাংসদ যোগেন মহনেও এই সভাত অংশ লয়। সাংসদ গৌৰৱ গগৈৰ লগতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইপিনে নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি শৃংখলাময় পৰিৱেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে। বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমিস্বত্ব পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাত শিক্ষা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলাখনৰ 97গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত গহপুৰ মহকুমাৰ 50টা আৰু বিশ্বনাথ মহকুমাৰ 47টা পৰিয়াল আছে। গহপুৰৰ কনকলতা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডাঃ পেগুৱে 2025চনৰ জুলাইলৈকে জিলাখনত মুঠ 11,913টা পৰিয়ালক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে।
1: মই বিশ্বনাথ জিলাত এই গহপুৰত আহি উপস্থিত হওঁ আৰু ইয়াতে ভূমিস্বত্ব আমি প্ৰদান কৰোঁ আৰু ইয়াক ডিচেম্বৰৰ ভিতৰত গোটেই প্ৰক্ৰিয়াটো জিলাখনত সম্পূৰ্ণ কৰাৰ কাৰণে জিলা আয়ুক্তই এক প্ৰতিবেদন দিছে। ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমিস্বত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে প্ৰায় 11,000 ব্যক্তিক ভূমিস্বত্ব প্ৰদান কৰিছে আৰু এইটো যথেষ্ট খুব এটা ভাল এচিভমেণ্ট। জিলাত নতুন বছৰটো অহাৰ আগত বিশ্বনাথ জিলাখনত যিমান বৈধ লোক আছে বনাঞ্চলত বসবাস কৰা, তেওঁলোকে ফৰেষ্ট ৰাইট এক্টৰ অধীনত ভূমিস্বত্ব লাভটো তেওঁলোকৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব।
0: উল্লেখযোগ্য যে বিশ্বনাথ জিলাত বন অধিকাৰ আইন 2006ৰ অধীনত 214খন বন অধিকাৰ সমিতি গঠন কৰা হৈছিল। ভূমিস্বত্ব পত্ৰৰ বাবে চিনাক্ত কৰা 1,306টা পৰিয়ালৰ ভিতৰত কালি 97টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰা হয়। বাকী থকা 1,209টা পৰিয়ালক বন অধিকাৰৰ স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। কামৰূপ জিলাতো কালি 18গৰাকী হিতাধিকাৰীক ভূমিস্বত্ব পত্ৰ বিতৰণ কৰা হয়। শিঙৰা বনাঞ্চলৰ অন্তৰ্গত 3খন বন অধিকাৰ সমিতিৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা এই 18খন স্বত্বপত্ৰৰ ভিতৰত গুহালকোনা বুঢ়া বুঢ়ী বন অধিকাৰ সমিতিৰ 10গৰাকী, সিজুবাৰী বন অধিকাৰ সমিতিৰ 5গৰাকী আৰু ভোগদাবাৰী বন অধিকাৰ সমিতিৰ 3গৰাকী হিতাধিকাৰীয়ে ভূমিস্বত্ব পত্ৰ লাভ কৰে। কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত 60জন হিতাধিকাৰী আৰু 20টা সমুদায়ক ভূমিস্বত্ব বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ তথ্য অনুসৰি কোকৰাঝাৰৰ 103খন গাঁৱৰ মুঠ 1,63খন ভূমিস্বত্ব পত্ৰত অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ বেংকিং খণ্ডত কৰা সংস্কাৰ আৰু অসমত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ বেংক সংস্কাৰ কাৰ্যসূচীৰ জৰিয়তে অসমতো বেংকিং খণ্ডৰ চাফাই বা সংস্কাৰ অভিযান চলোৱা হয়। ৰাজ্যৰ বেংকিং খণ্ডৰ চাফাই বা সংস্কাৰ বুলিলে সাধাৰণতে নন পাৰ্ফৰ্মিং এছেট নিয়ন্ত্ৰণ, মাইক্ৰ' ফাইনেন্সৰ ঋণৰ হেঁচা হ্ৰাস কৰা আৰু বিত্তীয় অনুশাসন ঘূৰাই অনা প্ৰক্ৰিয়াকেই বুজোৱা হয়। অসম গ্ৰামীণ বিকাশ বেংককে ধৰি ৰাজ্যখনৰ বিভিন্ন বেংকত ঋণ পৰিশোধ নকৰাৰ সমস্যাৰ সমাধান কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি কাৰেক্টিভ একচন প্লেন আৰু ঋণ পুনৰ গঠনৰ ব্যৱস্থা কৰা হয়।

0: ৰাজ্যত মাইক্ৰফাইনেন্স ঋণগ্ৰস্ততা আৰু সামাজিক হেঁচাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে অসম মাইক্ৰফাইনেন্স প্ৰতিষ্ঠান আইন প্ৰণয়ন কৰি ঋণৰ সীমা আৰু ঘৰুৱা সংগ্ৰহৰ নীতি কঠোৰ কৰে। গ্ৰামীণ অঞ্চলত বিত্তীয় সজাগতা বৃদ্ধি কৰিবলৈ আৰু সংগঠিত বিত্তীয় উৎসসমূহৰ সঠিক ব্যৱহাৰৰ বাবে বিভিন্ন বিত্তীয় সাক্ষৰতা শিবিৰৰো আয়োজন কৰা হয়।
1: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হৈছে। 2026-27 পৰ্যটন বৰ্ষৰ বাবে আজি ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰীও আৰম্ভ হৈছে। পুৱা 7:30 বজাৰ পৰা 10 বজালৈ আৰু দিনৰ 1:30 বজাৰ পৰা 3 বজালৈ জীপ চাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী বিদেশী পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহৰে সোণৰ পদক জয় কৰিছে। কুমকুমে ফাইনেলত দক্ষিণ কোৰিয়াৰ অহায়েজিনক পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰতিযোগিতাত ভাৰতৰ সোণৰ পদকৰ সংখ্যা 17লৈ বৃদ্ধি পালে। ভাৰতীয় এথলীটসকলে চতুৰ্দশ দিনাও বক্সিং, মল্লযুঁজ আৰু আৰ্চাৰীত নিজৰ দক্ষতা, দৃঢ়তা আৰু ক্ৰীড়াশৈলীৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখে। ইপিনে ভাৰতীয় মহিলা হকী দলে কালি ফাইনেলত চীনক 1-0 গ'লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ভাৰতীয় মল্লযুঁজাৰু সুজিত কলকালে পুৰুষৰ 65 কিলোগ্ৰাম ফ্ৰী ষ্টাইল ইভেণ্টত স্বৰ্ণ জয় কৰে। ভাৰত এছিয়ান গেমছত বৰ্তমানলৈকে 17টা সোণ, 25টা ৰূপ আৰু 35টা ব্ৰঞ্জসহ মুঠ 77টা পদকেৰে তালিকাৰ পঞ্চম স্থানত আছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
0: অসম কন্যা লাভলীনা বৰগোহাঁইৰ স্বৰ্ণ পদক জয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অব্যাহত থকা প্ৰতিবাদ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত স্থান দিছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত কালি স্বৰ্ণ পদক অৰ্জন কৰি লাভলীনা বৰগোহাঁই ইতিহাস ৰচনা কৰে। অসম কন্যাৰ এই কৃতিত্বৰ বাতৰিক আজি প্ৰতিখন কাকতেই প্ৰাধান্য দিছে। অসমে প্ৰতিদিন কাকতে এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাৰ সাফল্যৰ 60 বছৰৰ পিছত অসম কন্যাৰ দ্বিতীয়টো অভিলেখ স্বৰ্ণ জিনি লাভলীনাৰ ইতিহাস শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শিৰোনাম জন্মদিনত দেশক স্বৰ্ণ উপহাৰ লাভলীনাৰ। দ্য চেণ্টিয়েল কাকতে লাভলীনাৰ পদক জয় তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে ক্ৰীড়াবিদগৰাকীক জনোৱা অভিনন্দনক প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূতকে ধৰি অন্যান্য কাকতসমূহেও ভিন ভিন শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগেৰে ককৰোচ জনতা পাৰ্টীয়ে কালি মুম্বাই আৰু দিল্লীত সাব্যস্ত কৰাৰ প্ৰতিবাদৰ বাতৰিকো আজি কেইবাখনো কাকতে অগ্ৰাধিকাৰ দিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম প্ৰটেষ্ট ইন দেলহি মুম্বাই ডিমাণ্ডিং চিচিজ আউষ্টাৰ। দৈনিক অসম কাকতে প্ৰকাশ কৰা এই সম্পৰ্কীয় দুটা বাতৰিৰ শিৰোনাম ক্ৰমে জ্ঞানেশ কুমাৰ হাতা অভিযান, চিজেপিৰ প্ৰতিবাদত কপিল মুম্বাই আৰু আৰক্ষীৰ সমৰসজ্জা ভেদি দিল্লীত অগণন লোকৰ প্ৰতিবাদ। আমাৰ অসম কাকতেও এই প্ৰতিবাদ সম্পৰ্কীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে অব্যাহত ৰখা তৎপৰতাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে আজি আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অসমত উৎপাদিত বাঁহেৰে নিৰ্মিত চাইকেল আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাতৰি এটা দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অহা 10 বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যিক চিৰিয়াখানাক বিশ্বমানৰ বন্যপ্ৰাণী পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰৰ কাম দ্ৰুতগতিত আগবাঢ়িছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ। শিলচৰৰ 42টা ৱাৰ্ডৰ বাবে পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ। নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আৰু এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুমকুম মোহৰৰ সোণৰ পদক জয়। বৰ্তমানলৈ মুঠ 77টা পদকেৰে ভাৰত তালিকাৰ পঞ্চম স্থানত আছে।

0: 31গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰে অহা 17 অক্টোবৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হৈছে। বন অধিকাৰ আইন 2006ৰ অধীনত ৰাজ্যৰ বিভিন্ন ঠাইৰ যোগ্য হিতাধিকাৰীসকলক কালি ভূমি স্বত্বপত্ৰ প্ৰদান কৰা হয়। দেশজুৰি অব্যাহত থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেৱা সেতু অভিযান ৰূপায়ণ কৰা হৈছে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত আৰ্চাৰীৰ মহিলাৰ ব্যক্তিগত ৰিকাৰ্ভ শিতানত ভাৰতৰ কুসুম মেহৰে সোণৰ পদক জয় কৰিছে আৰু ভাৰতে পুৰুষৰ ক্ৰিকেটত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি মানে পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: আদন্তু লামকানাং দেং দাম তুলু না লামকানাং দেং লং পেন চোহাই দা উন এ তা দর দে ডনসিং নং পি পেন কান তাংতে আরজিক সনাং লামকানাং দেং লং পেন চোহাই দা উন এ চিকি দা দর দে পু আলামকান

0: lapona pona le tu lun bare ma jam ek long pen chino rong par ke na luna la tum ar drek nong tang lo la ke akas pani dipu
1: poti tu bankor babe belek belek kyc papers jodi eta hisabi holeten
2: ase na hoy deuta ckyc id
1: ckyc mane
2: ব্যাংকে আপোনাৰ কেওয়াইসি বিবৰণ সিকেওয়াইসি ৰেজিষ্টাৰ আপলোড কৰে আৰু যৰ পৰা আপুনি পাই ইউনিক 14 ডিজিটৰ সিকেওয়াইসি আইডি যি সকলো আৰ্থিক লেনদেনত বৈধ হৈ পৰে এঠাইত কেওয়াইসি আপডেটৰে বাকী বেংক আৰু বিত্তীয় সংস্থাটো আপডেট হৈ পৰে
1: বাহ আৰবিআইয়ে কয়
2: কেওয়াইসি সুৰক্ষিত বেংকিংৰ দিশলৈ প্ৰথম পদক্ষেপ

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা। এই আলোচনাৰ দ্বিতীয় ভাগ। ইয়াত ভাগ লৈছে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰী সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰি শিখামণি দত্তই।
0: শ্ৰী দাস, কীট পতংগৰ বাহিৰেও শালি ধান বিভিন্ন বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা পাইছোঁ আমি, গতিকে অসমত কি কি বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হয় জনাওকচোন অলপ।
2: হয়, বিভিন্ন ৰোগে আক্ৰমণ কৰে ধান গছক। প্ৰথম বেমাৰটো হৈছে আমাৰ ব্লাষ্ট ৰোগ, ব্লাষ্ট বেমাৰ বুলি কয়। গতিকে ব্লাষ্ট ৰোগ সাধাৰণতে পাতত হ'ব পাৰে, কাণ্ডৰ গাঁঠিত হ'ব পাৰে, নহ'লে সিহঁৰ গুৰিত হ'ব পাৰে, বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে আৰু সিহঁতৰ প্ৰভাৱবিলাক বেলেগ বেলেগ হয়। আৰু এই বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সাধাৰণতে কিছুমান বেমাৰ প্ৰতিৰোধী জাত ব্যৱহাৰ কৰোঁ, যেনে বাহাদুৰ, কুশল, জলশ্ৰী, প্লাৱন, এনেকুৱা ধৰণৰ জাতবিলাক ব্যৱহাৰ কৰোঁ। আৰু আমি বীজ শোধন কৰিব লাগিব। বীজ শোধনৰ কথা ইতিমধ্যে বাইদেউ কৈছে। পটাচ সাৰটো অকণমান যদি বেছিকৈ ব্যৱহাৰ কৰোঁ আমাৰ অনুমোদিত মাত্ৰাতকৈ, তেতিয়াহ'লে সি ভাল ফল দিয়ে। যদি ঔষধ ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আমি ট্ৰাইচাইকাজল নহ'লে এডিফেনফচ, এনেকুৱা ধৰণৰ ঔষধবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি ধানত আকৌ ৰোগ দেখা দিয়ে এটা ব্ৰাউন স্পট বেমাৰ বুলি কয়। সাধাৰণতে তেতিয়া আমাৰ পাতবিলাকত মুগা দাগ পৰে। গতিকে এই ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আমি বীজ শোধন কৰিব লাগিব, সুষম মাত্ৰাত সাৰ প্ৰয়োগ কৰিব লাগিব। আৰু পাতবিলাকত যদি দাগ পৰে তেতিয়াহ'লে মেনকোজেব নহ'লে এজক্সিষ্ট্ৰোবিন নামৰ ঔষধ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আৰু এটা ৰোগ সাধাৰণতে আমাৰ অসমত হয়, বেক্টেৰিয়াজনিত পাত জ্বলা ৰোগ এটা দেখা যায়। গতিকে এই বেমাৰটো হ'লে আমি তাক নিয়ন্ত্ৰণ কৰিবলৈ পটাচাৰৰ মাত্ৰাটো অকণমান বঢ়াই দিব লাগে। আৰু আমি যদি 10 লিটাৰ পানীত যদি 2 কেজি সতেজ গোবৰ মিক্স কৰি পেলাই সেইটো যদি স্প্ৰে কৰোঁ তেতিয়াহ'লে এই বেমাৰটোৰ পৰা আমি ৰক্ষা পাব পাৰোঁ।
0: আমি ইতিমধ্যে শালি ধানৰ বিষয়ে বহুখিনি কথাই জানিব পাৰিলোঁ সামগ্ৰিকভাৱে। অসমত যিহেতু মাহজাতীয় শস্যৰ গুৰুত্বও যথেষ্ট বেছি, গতিকে ডক্টৰ শৰ্মা, শালি ধানৰ উপৰিও বাৰিষাকালি অসমত কি কি শস্যৰ খেতি কৰিব পাৰি, মাহজাতীয় শস্য বিশেষকৈ?
3: শালি ধানৰ উপৰিও আমি এইটো ছিজনত বা বাৰিষাকালি আমি চাওঁ যে বিভিন্ন ধৰণৰ আমি মাহজাতীয় অৰ্থাৎ দাইলজাতীয় শস্য ব্যৱহাৰ কৰিব পাৰোঁ। সেইসমূহ হৈছে মাটিমাহ, মগুমাহ আৰু ৰহৰ মাহ। আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত ভাৰত হৈছে এক অন্যতম উৎপাদক তথা আমাৰ গ্ৰাহক। কিন্তু আজি কিছু বছৰৰ পৰা আমি দেখিবলৈ পাইছোঁ যে মাহজাতীয় শস্যৰ উৎপাদন লাহে লাহে কমি আহিছে। আৰু সেইকাৰণে হয়তো চৰকাৰে 2025-26ৰ পৰা 2030-31 বৰ্ষলৈকে আত্মনিৰ্ভৰতা পালচ মিছন আঁচনি গ্ৰহণ কৰিছে। আৰু এই আঁচনিৰ মূল উদ্দেশ্য হৈছে আমাৰ মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ লগতে আমাৰ বহিৰাগত অঞ্চলসমূহৰ পৰা বা ৰাজ্যসমূহৰ পৰা আমাৰ মাহজাতীয় শস্যৰ আমদানিৰ হাৰ কমাই তোলা। আৰু সেইকাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে। আৰু এই আঁচনিৰ মূল কাম হৈছে যে কৃষকসকলক উন্নত জাত প্ৰদান কৰা আৰু লগতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া বা আমাৰ কৃষকসকলক আমাৰ বিভিন্ন ধৰণৰ সজাগতা তেওঁলোকৰ মাজত সৃষ্টি কৰা, যাতে কৃষকসকলে আকৌ আমি মাহজাতীয় শস্য কৰিবলৈ আগ্ৰহী হয়। আৰু অসম চৰকাৰেও তেনেধৰণে আত্মনিৰ্ভৰতা পালচৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আমাৰ কৃষি বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ আণ্ডাৰত প্ৰত্যেক জিলাতে একো একোটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ আছে। আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে আত্মনিৰ্ভৰতা পালচৰ অধীনত আমাৰ এইটো বছৰত এই ছিজনটোত আমি মাটিমাহ, মগুমাহ আৰু ৰহৰৰ উন্নত জাত কিছু আমি বিতৰণ কৰিছোঁ। আৰু প্ৰত্যেক জিলাতে ইতিমধ্যে আমাৰ এই জাত বিতৰণৰ কাৰ্যসূচী সমাপ্ত হৈছে। আৰু এই জাতসমূহে আশা কৰিছোঁ যে কৃষকসকলে এই উন্নত জাতসমূহ ব্যৱহাৰ কৰি পেলাই খুব সুফল লাভ কৰিব আৰু কৃষকসকলে অনাগত দিনসমূহত মাহজাতীয় শস্যৰ প্ৰতি অধিক আকৃষ্ট হ'ব।
0: শ্ৰী দাস,

0: মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় আপুনি কি বুলি বিবেচনা কৰে আৰু এই সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি?
1: বিভিন্ন ৰোগ আৰু পোকে মাহজাতীয় শস্যক আক্ৰমণ কৰে। এতিয়া আমি যদি ৰোগৰ কথা কওঁ, তেতিয়াহ'লে মূল ৰোগটো হৈছে পাত হালধীয়াৰ পৰা মজাইক ৰোগ বুলি কওঁ আমি। গতিকে এইটো এটা ভাইৰাছজনিত ৰোগ হয় আৰু এই পোক মোৱা পোকে সিঁচৰিত কৰে। মানে আক্ৰান্ত গছ এডালৰ পৰা মোৱা পোকে সেইটো খাই পেলাই অন্য সুস্থ গছবিলাকত সেইটো বিয়পাই দিয়ে। গতিকে এই ৰোগ হ'লে সাধাৰণতে ফলটো যথেষ্ট কম হয়। গতিকে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কি কৰিব লাগে, যিবিলাক আক্ৰান্ত গছ সেইবিলাক উঠাই পেলাব লাগে। কাৰণ আমি ভাইৰাছজনিত ৰোগ কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, মানে তাক ভাল কৰিব নোৱাৰোঁ কেতিয়াও। আৰু পথাৰত আমি বনবাতবিলাক চিকুণাই ৰাখিব লাগে আৰু এটা ব্যৱস্থা কৰি পেলাই আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমি যদি শাৰী পদ্ধতিত যদি মাহৰ খেতি কৰোঁ, তেতিয়াহ'লে 15 শাৰী মাহ খেতিৰ মূৰে মূৰে 2 শাৰী যদি মাকৈ আমি লগাব পাৰোঁ, তেতিয়াহ'লে ই মোৱা পোকৰ চলাচলটো বিঘ্নিত কৰে আৰু তেতিয়া এই ৰোগবিলাক কমকৈ হয়। আৰু মোৱা পোকটো আমি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। তাৰ কাৰণে থাইঅমেথক্সাম নহ'লে ইমিডাক্লোপ্ৰিড আমি ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ উপৰিও আৰু অন্য কিছুমান ৰোগ আছে, পাতত দাগ পৰা ৰোগ আছে, চাৰ্কোস্পৰা লিছপট বুলি কওঁ, গতিকে সেইটোও যথেষ্ট অনিষ্ট কৰে। পাউডাৰী মিলি বুলি এটা বেমাৰ আছে আৰু ভাইৰাছজনিত পাত মোজোৰা পৰা ৰোগ এটা আছে, লিফ ট্ৰিংকুল বুলি কয়। গতিকে এই ৰোগবিলাকো কম বেছি পৰিমাণে আমাৰ মাহ খেতিক অনিষ্ট কৰে। গতিকে এই ৰোগবিলাকৰো বিহিত ব্যৱস্থাৰে আমি নিয়ন্ত্ৰণ ব্যৱস্থা ল'ব লাগে। আৰু তাৰ উপৰিও আৰু বিভিন্ন পোক পৰুৱা আছে যিবিলাকে আমাৰ মাহ খেতিক যথেষ্ট পৰিমাণে অনিষ্ট কৰে। তাৰে ভিতৰত উল্লেখনীয় হ'ল এটা গোবৰুৱা পোক এটা আছে। এই গোবৰুৱা পোকটোৱে মাহজাতীয় শস্যবিলাকৰ পাতবিলাক এফালৰ পৰা খাই পেলাই যেতিয়া ফুল ফুলে বা চেই ধৰে তেতিয়া সেইবিলাকো খাই পেলাই ইহঁতে, গতিকে যথেষ্টখিনি অনিষ্ট কৰে। এটা চেই বিন্ধা পোক আছে, যেতিয়া চেইবিলাক ধৰে মাহজাতীয় শস্যত তেতিয়া ইহঁতে তাত ফুটা কৰি পেলাই তাৰ গুটিবিলাক খাই পেলায়। তাৰপিছত বিছা পোক এটা আছে, বিছা পোকেও এফালৰ পৰা এই শস্যবিলাক খাই পেলাই যথেষ্ট অনিষ্ট কৰে। গতিকে এই ধৰণৰ পোকবিলাকৰ পৰা বচাবৰ কাৰণে আমি নিয়ন্ত্ৰণ ব্যৱস্থা কিছুমান ল'ব লাগিব। যেনে ধৰক গোবৰুৱা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি গেছীয় ক্ৰিয়াযুক্ত কীটনাশক ব্যৱহাৰ কৰিব পাৰোঁ। চেই বিন্ধা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি নিম তেল ব্যৱহাৰ কৰিব পাৰোঁ, নহ'লে ইণ্ডোক্সাকাৰ্ব, স্পাইনোচেড ইত্যাদি ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু বিছা পোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কুইনাল ফচ নহ'লে ফেনথইট এই ধৰণৰ ঔষধ আমি স্প্ৰে কৰিব পাৰোঁ।
0: ইতিমধ্যে আমি শালি ধান আৰু মাহজাতীয় শস্য সম্পৰ্কে যথেষ্টখিনি কথাই জানিব পাৰিলোঁ। এতিয়া কৃষকসকলক উদ্দেশ্যি আপোনালোকে বাৰু কি বাৰ্তা দিব খোজে?
1: আমাৰ কৃষকসকলে যথেষ্ট কষ্ট কৰি কৃষি কৰ্ম কৰি আছে বহুদিন ধৰি পেলাই। আমি তেখেতসকলক ক'ব বিচাৰিম এইটোৱে, তেখেতসকলে যিখিনি শস্যৰ খেতি কৰি আছে সেইখিনি যাতে বিজ্ঞানসন্মতভাৱে কৰিবলৈ লয়। কাৰণ আমি দেখিছোঁ বহু ক্ষেত্ৰত তেওঁলোকে মানে পৰম্পৰাগত পদ্ধতিতে বহু খেতি কৰি আছে। গতিকে আমি যিখিনি আলোচনা কৰিছোঁ বিজ্ঞানসন্মত খেতিৰ পদ্ধতি, সেইখিনি সেইমতে যাতে তেওঁলোকে কৰিবলৈ লয় খেতিবিলাক। আৰু এটা কথাত গুৰুত্ব দিব লাগিব, একেডৰা মাটিতে আমি এটাতকৈ অধিক খেতি কৰিব লাগিব, আমি শস্য প্ৰাবল্যটো বঢ়াব লাগিব। আৰু এটা কথাত গুৰুত্ব দিব লাগিব, আমি যদি এডৰা মাটিত যদি 2 বা 3টা খেতি কৰোঁ, তেতিয়াহ'লে তাত যাতে এটা মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰোঁ। কাৰণ আমি সকলোৱে জানো যে মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। এইবিলাক ব্যৱস্থাৰ জৰিয়তে আমি মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পাৰিম। গতিকে এই ব্যৱস্থাবিলাক যদি তেওঁলোকে গ্ৰহণ কৰে, তেতিয়াহ'লে অনাগত দিনত তেওঁলোক নিশ্চয় সফল হ'ব।
0: হয়, ডক্টৰ মিৰি সাধনা শৰ্মা আৰু শ্ৰী বিপুল কুমাৰ দাস, আপোনালোক আজি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থাৱলী সম্পৰ্কে সকলোবিলাক দিশেই সামৰি ল'লে কম সময়ৰ ভিতৰত। আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ। শালি ধান আৰু বৰ্ষাকালীন মাহজাতীয় শস্যৰ বৰ্তমান সময়ত ল'বলগীয়া ব্যৱস্থা, এই আলোচনাৰ দ্বিতীয় ভাগটি শুনিলে। ইয়াত ভাগ ল'লে দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ মেৰি সাধনা শৰ্মা আৰু বিপুল কুমাৰ দাসে। আলোচনাটিৰ আঁত ধৰিলে শিখামণি দত্তই।
3: প্ৰধানমন্ত্ৰী কিষাণ মান ধন যোজনা

0: की सुनिश्चित
1: 55 रूपए से 200 रूपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
0: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
1: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
0: और अपना निःशुल्क नामांकन कराएं।
1: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আদৰ্শ খেতিয়ক পংকজ কলিতাৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
4: নমস্কাৰ পংকজ কলিতা ডাঙৰীয়া।
5: নমস্কাৰ বাইদেউ,
4: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি হিচাপে বিশেষভাৱে পৰিচিত, আপুনি বিশেষকৈ কি খেতি কৰি আছে বৰ্তমান?
5: প্ৰথমতে মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ ঘৰ বালিতাৰা, জিলা নলবাৰী। খেতি বুলি ক'লে আগত মানুহবিলাকে এটা ঠাইৰ পৰা আন ঠাইলৈ পাম ধৰিব গৈছিলে, আৰু ময়ো ঠিক তেনেকুৱাকৈ দেউতাৰ লগত এই বালিতাৰা গাঁৱত, মোৰ জন্মস্থান গাঁও, তাতে দেউতাৰ উদ্যোগতে হওক বা দেউতাৰ মানে খেতিৰ লগতে শিক্ষাৰ প্ৰতি থকা সেইখিনিৰ কাৰণে মই যেতিয়া দেখিলোঁ যে পৰিয়াল চলাবলৈ হ'লে আৰু আৰ্থিক উপাৰ্জন কৰিবলৈ হ'লে আৰু সমাজত সন্মান বুটলিবলৈ হ'লে এটা বাট আছে, সেইটো হ'ল কৃষি। আৰু তেতিয়াৰ পৰা খেতিৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ থাকিলোঁ। 2003 চনত আমি এখন ডাঙৰকৈ কৃষি ফাৰ্ম কৰিলোঁ, আমি 5 জন ল'ৰাই। প্ৰায় 2-3 লাখ টকাৰ আমি তেতিয়া ইনভেষ্ট কৰিছিলোঁ। কুঁহিয়াৰ, ভেজিটেবল, অন্যান্য ভেজিটেবল গোটেইবিলাক খেতি কৰিছিলোঁ। সেই তেতিয়াই যি আৰম্ভ কৰিলোঁ, তাৰপিছত আৰু বিচাৰি যাব লগা নাই। তাৰপিছত নিজৰ মাটি হ'লেও প্ৰায় 20-25 বিঘা মাটি নিজৰ ঘৰৰ। 2010 চনত প্ৰথমতে নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষক বঁটা দিছিলে। তেতিয়া কিন্তু বিভিন্ন ভেজিটেবল কৰিছিলোঁ, বিলাহী, বেঙেনা, তিতাকেৰেলা, পানীলাও, কেতিয়াবা ফুলকবি, এনেকুৱা যিবিলাকৰ খেতিত বছৰত 1 বিঘা মাটিৰ পৰা 60-70 হাজাৰ টকালৈ প্ৰফিট ল'ব পাৰি। গতিকে তাৰপিছত যেতিয়া বেছি মাটি খেতি কৰিবলৈ ল'লোঁ আমি 2014 চনত, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত বঁটা দিছিলে শ্ৰেষ্ঠ কৃষক বঁটা অসমৰ। তাৰপিছত 2017 চনত মোক জগজীৱন ৰাম অভিনৱ কৃষক পুৰস্কাৰ দিছিলে। ৰঙালাওৰ ক্ষেত্ৰত 1000 বিঘা কৰিলেও সমস্যা নাই, সেই ভাৱটো মোৰ তেতিয়া হৈছিলে। 2012-13 বৰ্ষৰ পৰা আমাৰ যিটো জ্যোতি কৃষক সংঘৰ নদীৰ পাৰ মাটি, অৰ্থাৎ নলবাৰী গণেশ মন্দিৰৰ পৰা উত্তৰে 4 কিলোমিটাৰ, গতিকে তাত ৰঙালাওৰ খেতি তাত আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰিলোঁ এইটো যাতে ৰেইনি ছিজনত, মানে
4: বাৰিষা কালত
5: যাতে আমি বেছিকৈ কৰা খেতিত যাতে পানী দিব লগা নহয়। গতিকে 2 বছৰমান পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত সেইটো সম্পূৰ্ণ সফল বুলি ICRA, ভাৰতীয় যিটো কৃষি অনুসন্ধান সংস্থা, তেওঁলোকে সেইটো ৰিকমেণ্ডেশ্যন দিলে। সেইটোৰ পিছত আমি পিছুৱাই চাব লগা হোৱা নাই আৰু তেতিয়াৰ পৰা এতিয়ালৈকে। এই আজিৰ তাৰিখত যদি খেতি চাব যোৱা যায়, 150 বিঘা ৰঙালাও আছে আজিৰ তাৰিখত।
4: এইটো কম ডাঙৰ কথা নহয় কিন্তু,
5: 150 বিঘা মাটি আছে, তাৰ ভিতৰত 25 বিঘামান মাটি ইতিমধ্যে ফ্লাৱাৰিং ষ্টেজ পাইছে। পানীলাও লগোৱা আছে, বেঙেনা লগোৱা আছে, তিতাকেৰেলা লগোৱা আছে, সেইবিলাক কিন্তু কম বেছি পৰিমাণে লগোৱা আছে বৰ্তমান ষ্টেজত। আৰু সেইটো আমি মাল্টিপ্লাই হ'ব এই ডিচেম্বৰত, যে আমাৰ যিখন ফাৰ্ম, এতিয়াৰ যিখন ফাৰ্ম দুটা পাৰ্টত আছে, এটা হ'ল জ্যোতি ফাৰ্মাৰ্ছ ক্লাবৰ অন্তৰ্গত, সেইখনত মাটি প্ৰায় 150 বিঘাৰ বেছি আছে, কিন্তু তাতে 130 বিঘামান ৰঙালাওৰ খেতি আছে। আৰু এটা পাৰ্ট মোৰ ইণ্ডিভিজুৱেলত মোৰ 35 বিঘামান মাটি আছে, তাতে 25 বিঘাতকৈ বেছি ৰঙালাও আছে। এতিয়া এই যে 150 বিঘা বুলি ক'লোঁ, সেইটো গোটেইখিনি কিন্তু পৰিচালনা মই নিজে কৰোঁ। খেতিৰ দ্বাৰা নিজৰ যিখিনি সপোন আছে সেইখিনি অতি সহজেই পূৰণ কৰিব পাৰি। এতিয়া ধৰক, যোৱা বছৰ মই গোটেই বছৰটোৱে তিয়া বেচিছোঁ, 1 বছৰ কণ্টিনিউ তিয়া বিক্ৰী কৰিছোঁ, প্ৰায় 4 লাখ টকা মোৰ ইণ্ডিভিজুৱেল দিয়ক, ব্যক্তিগত মোৰ ফাৰ্ম দুখন, এটা আৰু কৌৱা ৰিজৰ্টো আছে, আৰু মানে আৰু ইণ্ডিভিজুৱেল।
4: আপুনি 90 দশকৰ পৰা এতিয়ালৈকে বিভিন্ন ধৰণৰ খেতি কৰিছে, ৰঙালাওকে

0: লক্ষ্য কৰি এই খেতিসমূহ কৰিবৰ কাৰণে প্ৰশিক্ষণ ল'ব লগা হৈছে নিশ্চয়।
1: হয় নিশ্চয় নিশ্চয়। মই 96ত প্ৰথম মই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অসম কৃষি বিশ্ববিদ্যালয়ত তাত মই প্ৰশিক্ষণ ল'ব গৈছিলোঁ। তেতিয়া মই জিলা কৃষি বিষয়াৰ লগতো কৃষি যিটো অফিচ আছে নলবাৰী জিলা কাৰ্যালয় কৃষি কাৰ্যালয় আছে তেতিয়া তাৰ লগতো সম্পৰ্ক হোৱা নাছিল, কিন্তু তাৰ পাছৰ পৰাহে সকলোৰে লগত সম্পৰ্কটো স্থাপন কৰিলোঁ। সেইটো হ'ল আৰম্ভণি। তাৰপিছত অসমৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন প্ৰশিক্ষণ যিবিলাক আছে ফিচাৰীৰ পৰা ভেটেনাৰীৰ পৰা গোটেইবিলাকতেই প্ৰশিক্ষণ অসমৰ অনুষ্ঠানবিলাকত লোৱা হৈছে। তাৰপিছত কলিকতাত ল'লোঁ, তাৰপিছত দিল্লী ল'লোঁ, বাংগালোৰত ল'লোঁ, মানে মহাৰাষ্ট্ৰত ল'লোঁ। অভাৰঅল ইণ্ডিয়াৰ বাকীখিনি কিন্তু এগ্ৰিকালচাৰ বেছত গোটেই ভাৰতবৰ্ষৰ প্ৰায়বিলাক ইনষ্টিটিউটতে প্ৰশিক্ষণ লৈছোঁ।
0: কৃষি ক্ষেত্ৰৰ এই দীঘলীয়া যাত্ৰাত চৰকাৰৰ পৰা কি কি সাহাৰ্য পাইছে?
1: আমাক হেল্প দিয়াৰ ক্ষেত্ৰত কোনোদিনে চৰকাৰে যেনেকৈ প্ৰশিক্ষণৰ ক্ষেত্ৰত কৃপণালী কৰা নাই, আমাক মানে চৰকাৰী সাহাৰ্যৰ ক্ষেত্ৰতো যিটো আমি বিচাৰোঁ সেইটো আমি প্ৰত্যেকটোৱে পাইছোঁ।
0: আপুনি মীন পালনৰ লগতো জড়িত নেকি?
1: হয় হয়, মীন পালন মোৰ 5 বিঘামান মাটি, এটা অলপ 2 বিঘা, এটা 3 বিঘা।
0: আপোনাৰ গোটেই ব্যৱস্থাটোত মানুহ কিমানমান নিয়োজিত কৰিছে আপুনি?
1: মানুহটো এটা ডাঙৰ টীম
0: হয়,
1: য'ত আমি সপ্তাহত 70,000-80,000 টকা আমি লেবাৰ পেমেণ্ট কৰিব লগা হয়।
0: আৰু এতিয়া আপুনি ইমান বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত, আৰু ভৱিষ্যত আপোনাৰ আৰু কিবা নতুন কিবা কৰাৰ পৰিকল্পনা আছে নেকি?
1: খেতিৰ ক্ষেত্ৰত যথেষ্ট আছে। যদি মই ক'ম হৰ্টিকালচাৰ যিটো উদ্যান শস্য, যদি এটা বয়সৰ পিছত উদ্যান শস্যটো কৰিলে আমি মই স্বাৱলম্বী আৰু মানে ভৱিষ্যতে মানে এটা এতিয়া যিটো মোৰ ষ্টেজ অৱস্থা আৰ্থিক অৱস্থা তাৰ পৰা যাতে মাইনাছ নহয়।
0: আমি বহুখিনি কথাই জানিব পাৰিলোঁ আপোনাৰ পৰা কৃষি সম্বন্ধে। 90 দশকৰ পৰা এতিয়ালৈকে যথেষ্ট পৰিৱৰ্তনো আপুনি নিশ্চয় কৃষি ক্ষেত্ৰত দেখা পালে।
1: দেখা পাইছে।
0: এতিয়া আপোনাৰ সামগ্ৰিক অভিজ্ঞতাটো কেনেকুৱা?
1: সামগ্ৰিক অভিজ্ঞতা অলৰেডি কোৱা হৈছেই কিছু কিছু, যে এতিয়া নতুন চামক কৃষি ক্ষেত্ৰত আগুৱাই আনিব লাগিলে চৰকাৰে প্ৰাৰম্ভিক ষ্টেপ চৰকাৰে ল'ব লাগিব, যিহেতুকে চাকৰি ইমান দিয়াটো সম্ভৱপৰ নহয়। আমাৰ বৰ্তমান আমাৰ যিজন কৃষিমন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ নলবাৰীত গৈছিলে, কৈছে আৰু আমাৰ নলবাৰীত আকৌ ভিজিট দিব আহিব কৈছে। মই ক'ব বিচাৰিম যে তেওঁলোকে মাত্ৰ তেখেতসকলে অৰ্থাৎ ডিপাৰ্টমেণ্টে হাই ভেলু ক্ৰপ কিছুমান ল'ৰা ছোৱালীক দিয়ক, যাৰ মাটি আছে, ভাল মাটি আছে, কাৰোবাক হৰ্টিকালচাৰত দিয়ক আৰু কাৰোবাক এগ্ৰিকালচাৰত দিয়ক। যাৰ হৰ্টিকালচাৰৰ মাটি নহয় তাৰ হয়তো মানে এনেকুৱা ধৰণৰ হাই ভেলু ক্ৰপ কৰিব পৰা পেপচিকামৰ পৰা আদি কৰি বিভিন্ন ক্ৰপ আছে, এইবিলাক কৰাৰ কাৰণে দিয়ক। আৰু সেই যিকেইজনক দিব তেওঁলোকক A to Z দিয়ক আৰু A to Z তেওঁলোকৰ মানে খবৰ লওক।
0: পংকজ কলিতা ডাঙৰীয়া, আজি আপোনাৰ পৰা আমি কৃষি সম্বন্ধে বহুখিনি কথাই জানিব পাৰিলোঁ, আৰু আপোনাৰ দৰে এজন আদৰ্শ খেতিয়কক লগ পাই সঁচাকৈ আমি খুব আনন্দিত। আমাৰ শ্ৰোতাসকল নিশ্চয় আজি এই অনুষ্ঠানৰ জৰিয়তে উপকৃত হ'ব। আপোনালৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আদৰ্শ খেতিয়ক পংকজ কলিতাৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে শিখামণি দত্তই।
3: এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ

0: জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে, বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পুছা দেশী, পুছা চেটকি, পুছা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: पक्षियों से तो हम खेत को बचा लेते हैं, पर इन घातक रसायनों से कैसे बचाएं?
2: मतलब?
1: देख बेटा, तू जो ये अंधाधुंध रसायन मिलाता है ना, मिट्टी की सेहत बिगड़ने लगी है, और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी? हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी। हाँ, माटी भी तंदुरुस्त और लोग भी। अरे पहली वाली बात कहा,
2: पर हम तो सब यही डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच है?
1: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: एतिया हुनक पासोली आरु माहजातीय खसर खेहोटिया बाजार दर। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,500 টকা, তিতা কেৰেলা 3,000 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,500 টকা, বিলাহী 3,500 টকাৰ পৰা 5,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,600 টকাৰ পৰা 2,500 টকা, গাজৰ 8,000 টকাৰ পৰা 9,500 টকা, জলকীয়া 5,000 টকাৰ পৰা 6,000 টকা, কোমোৰাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, জিকা 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ভোল 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, মূলা 1,800 টকাৰ পৰা 2,800 টকা, বিট 5,000 টকাৰ পৰা 6,000 টকা, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 2,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 4,500 টকা, পটল 3,000 টকাৰ পৰা 4,000 টকা, ভেন্দি 3,500 টকাৰ পৰা 4,500 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, ফ্ৰেন্স বিনৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, লাও 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 4,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 380 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা,

ভাত কেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,200 টকাৰ পৰা 13,200 টকা, মচুৰ প্ৰতি কুইণ্টলত 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,600 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলত 9,400 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,300 টকাৰ পৰা 14,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,800 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000

0: 1,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 7,000 টকাৰ পৰা 7,200 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 16,000 টকাৰ পৰা 17,500 টকা, আদা 13,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,000 টকাৰ পৰা 6,600 টকা, তামোল প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 120 টকাৰ পৰা 180 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,250 টকাৰ পৰা 2,480 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,300 টকাৰ পৰা 2,340 টকা, আৰু গোমধান প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
1: TLI है ना?
2: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
3: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা, অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি, GST ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে বিত্ত বিভাগৰ পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ, গোৱালপৰীয়া লোকগীতৰ প্ৰথিত জহা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন আৰু এছিয়ান গেমছত ভাৰতৰ আজি 5টা সোণৰ পদক, পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণজয়। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া বিতং বাতৰি।

0: জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জাগিৰোডত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প মুকলি কৰিবলৈ অসমলৈ আহিব বুলি তেওঁ কয়। জাগিৰোডৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্প বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চিপ প্ৰস্তুতকাৰী উদ্যোগ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰকল্পত দৈনিক 48.4 মিলিয়ন চিপ উৎপাদন কৰা হ'ব। ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ দুটা ক্লিন ৰুমৰ প্ৰথমটো সাজু হৈ উঠিছে আৰু দ্বিতীয়টো ক্লিন ৰুম নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়।
1: জাগিৰোডত ছেমিকণ্ডাক্টৰ হৈছে উত্তৰ পূব ভাৰত পূব ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ছেমিকণ্ডাক্টৰ। মই অকণমান ৰেকৰ্ডটো কাৰেক্ট কৰি দিছো, 28.4 মিলিয়ন চিপছ উৎপাদন কৰা জাগিৰোডৰ ফেক্টৰীটোৱে হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেক্টৰী। ইমান ডাঙৰ চিপছ আগতে কেতিয়াও বনোৱা হোৱা নাছিল। কেইদিনমান আগতে মই ৰাতিপুৱাই জাগিৰোডত আহিছিলো ফেক্টৰীটো চাবৰ কাৰণে, আৰু তাত যিবিলাক ল'ৰা ছোৱালীয়ে কাম কৰিছে, জাগিৰোডৰ ল'ৰা ছোৱালীক মই লগ পাইছিলো, মৰিগাঁও জিলাৰ ল'ৰা ছোৱালীক লগ পাইছিলো, আৰু মোৰ মনত বিশ্বাস হৈছিলে যে আমাৰ ৰাজ্যখন আজি সঁচাকৈয়ে প্ৰগতিৰ দিশত আগবাঢ়িছে। অহা ডিচেম্বৰ জানুৱাৰী মাহত জাগিৰোডলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব ছেমিকণ্ডাক্টৰ উদ্ঘাটন কৰিবলৈ, আৰু এইখন ফিল্ডতে আমি ডাঙৰ মিটিং পাতিম মোদী ডাঙৰীয়াক, জাগিৰোডলৈ আদৰণি জনাম।
0: অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান কাইলৈ সামৰণি পৰিব। শাসকীয় বিজেপিকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰূপহীঘাট বিধানসভা সমষ্টিৰ জুৰীয়া কদমনিত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰাৰ্থী দেৱাশী শৰ্মাৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী কেশৱ মহন্ত, ৰামেশ্বৰ তেলী, বিধায়ক প্ৰদ্যুৎ বৰদলৈকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো নেতাই এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনত সাংসদ ৰকিবুল হুছেইনে নগাঁৱৰ কৰৈগুৰিত প্ৰচাৰ চলায়। প্ৰচাৰ অভিযানৰ অন্তিম পৰ্যায়ত প্ৰাৰ্থীগৰাকীয়ে মৰিগাঁও, ৰূপহী, নগাঁও বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি বিভিন্ন নিৰ্বাচনী কোষৰ কাৰ্যকলাপ, ফ্লাইং স্কোৱাডৰ মোতায়েন আৰু কাৰ্যসূচীকে ধৰি জিলাখনৰ সামগ্ৰিক নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লাইং স্কোৱাড টীমে অভিযান অব্যাহত ৰাখিছে। FSTAয়ে নিশা নগাঁৱৰ বৰঘাটত অভিযান চলাই এখন বাহনৰ পৰা 9 লক্ষাধিক টকা জব্দ কৰে। ইয়াৰ পূৰ্বে বাগৰিত এখন বাহনৰ পৰা প্ৰায় 20 লাখ টকা জব্দ কৰা হয়। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত জিলা প্ৰশাসনে নিয়োগ কৰা স্থায়ী নিৰীক্ষণ দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনে নিৰ্বাচনত অবৈধ ধনৰ প্ৰচলন ৰোধ কৰাৰ বাবে গঠন কৰা 45টা নিৰীক্ষণকাৰী দল আৰু 45টা স্থায়ী নিৰীক্ষণ দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে। অভিযানকাৰী দলসমূহৰ তালাচীত এতিয়ালৈ 63 লাখ টকা জব্দ কৰা হৈছে। জব্দকৃত ধনসমূহ বিধি অনুসৰি জিলা কোষাগাৰত জমা কৰাৰ লগতে বিষয়টো পৰীক্ষা কৰিবলৈ আয়কৰ বিভাগক অৰ্পণ কৰা হৈছে। শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত শিলচৰ পৌৰ নিগম নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 4:30 বজাত 83.43% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে 42টা ৱাৰ্ডৰ ভিতৰত 2টা ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে 40টা ৱাৰ্ডৰ 303টা ভোটকেন্দ্ৰত আজি ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হয়। অহা 6 অক্টোবৰত শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। এই সন্দৰ্ভত শিলচৰৰ আমাৰ সংবাদদাতা আখিৰাণী দাসে এইদৰে কয়।
2: শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগম নিৰ্বাচন আজি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয়। পুৱা 7:30 বজাৰ পৰা বিয়লি 4 বজালৈ 40টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হয়। আজি নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 4 বজালৈ 63.43% ভোটদান হৈছে। যদিও

0: মুঠ 42টা ওয়ার্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল। তথাপিও ইয়াৰে 2টা বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ প্ৰাৰ্থীসকলে জয় লাভ কৰে, সেয়েহে বাকী 40টা ৱাৰ্ডত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। নিৰ্বাচনত মুঠ 131জন প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বাকচত বন্দী হয়। পুৱাৰে পৰা প্ৰতিকূল বতৰৰ বাবে ভোটদানৰ হাৰ কম আছিল যদিও বতৰ অনুকূল হোৱাৰ পিছত ভোটাৰৰ হাৰ বৃদ্ধি পায়। বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে মুঠ 303টা ভোট কেন্দ্ৰত ভোটদান সম্পূৰ্ণ হয়। অহা 6 অক্টোবৰত শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ ফলাফললৈ আগ্ৰহেৰে বাট চাই আছে 40টা ৱাৰ্ডৰ প্ৰাৰ্থী আৰু ভোটাৰসকল।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
2: সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে ৰাজ্যৰ জি এছ টি ব্যৱস্থাৰ অধীনত পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ কৰি থকা হৈছে আৰু এই তথ্যসমূহ কৰ পৰিদৰ্শক আৰু অধীক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত সময়ত এনে তথ্যৰ ভিত্তিত জি এছ টিত ফাঁকি দিয়া ভালেসংখ্যক লোকক ধৰা পেলোৱা হৈছে। ভুৱা আই টি চি ব্যৱহাৰ কৰা ভালেসংখ্যক লোককো ধৰা পেলোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
3: আমাৰ এটা টীমে গোটেই অসমৰ যিমান জি এছ টি বা ৰেজিষ্টাৰ্ড লোক আছে তেওঁলোকৰ ডাটাবিলাক এনালাইচিচ কৰি থাকে আৰু সেই তথ্যসমূহ আমি ছুপাৰিণ্টেণ্ট বা ইন্সপেক্টৰসকলক দি দিওঁ তাৰ ওপৰত কাম কৰিবৰ কাৰণে। আৰু যোৱা সময়ত আমি তেনেকুৱা বহু জি এছ টি ফাঁকি দিয়া মানুহ ধৰিবলৈ সক্ষম হৈছোঁ। তাৰোপৰি আই টি চিত ভুৱা আই টি চি ইউজ কৰা বহু মানুহক আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু যোৱা কেইটা মাহত যথেষ্ট আমাৰ ডিপাৰ্টমেণ্টটোৱে কাম কৰিছে। ইয়াক মই আৰু অধিক সক্ৰিয় হৈ লাগিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে এটাই আহ্বান ৰাখোঁ যে সকলোৱে কৰ খুব সুন্দৰভাৱে দি, কাৰণ আজিকালি কৰবিলাক কমাই লৈ অহা হৈছে, গতিকে জি এছ টি লাহে লাহে কমি আহিছে, প্ৰত্যেক শ্লেববিলাক কমাই অনা হৈছে, গতিকে জি এছ টি সকলোৱে খুব সুন্দৰভাৱে দিব লাগে। আৰু বহুত মানুহ এনেকুৱা ধৰণৰ জি এছ টিত বহুত অসুবিধা হ'ব নেকি, এই ধৰণৰ এৱাৰনেছটোৰো আমি কাম কৰিছোঁ লাহে লাহে, যাতে খুব সহজে জি এছ টি দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধা নাথাকে এই কথাবিলাকো চাইছোঁ। মই ভাবোঁ যে ৰাইজৰ সহযোগিতা যথেষ্ট পাইছোঁ।
2: জি এছ টি খণ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কাজিৰঙাৰ কহৰা বনাঞ্চলৰ মিহিমুখত আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বন বিভাগ আৰু পৰ্যটন বিভাগে বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনিৰ উন্নয়ন, বৰ্তমানৰ সুবিধাসমূহৰ আধুনিকীকৰণ আৰু নতুন আকৰ্ষণ সংযোজনৰ দিশত যৌথভাৱে কাম কৰি যাব। প্ৰাৰম্ভিক বুকিং আৰু পৰ্যটকৰ সঁহাৰিলৈ লক্ষ্য ৰাখি এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে। পৰ্যটনৰ বিকাশ যাতে স্থানীয় লোকৰ বাবে অধিক অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰিত হয় সেই বিষয়ে গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অধিক সংখ্যক স্থানীয় লোকে যাতে পৰ্যটন কেন্দ্ৰিক কাম কাজৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে তাৰ বাবে প্ৰয়াস চলাই থকা হৈছে। তেওঁ লগতে বন আৰু পৰ্যটন বিভাগে কাজিৰঙাৰ সমীপৱৰ্তী অন্যান্য আকৰ্ষণীয় স্থানসমূহক সামৰি নতুন পৰ্যটন চাৰ্কিট গঢ়ি তোলাৰ বাবে কাম কৰি আছে বুলিও প্ৰকাশ কৰে। বন্যপ্ৰাণী সংৰক্ষণে কাজিৰঙাৰ পৰ্যটনৰ মূল ভেটি বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিখ্যাত এটা খৰ্গযুক্ত গড়ে দেশ বিদেশৰ পৰ্যটকৰ মূল আকৰ্ষণ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ বাবে গড় হত্যাৰ ঘটনা প্ৰায় নোহোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই সংৰক্ষণৰ প্ৰচেষ্টাই কাজিৰঙাক বিশ্ব পৰ্যটনৰ মানচিত্ৰত অনন্য মাত্ৰা প্ৰদান কৰিছে। আজিৰ উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। উদ্যানখনত আজিৰে পৰা জীপ ছাফাৰী সেৱাও আৰম্ভ হৈছে। যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত অহা 10-20 দিনৰ ভিতৰত হাতী ছাফাৰী সেৱাও পুনৰ আৰম্ভ কৰা হ'ব বুলি কোৱা হৈছে। কাজিৰঙাৰ দুৱাৰ মুকলি কাৰ্যসূচীৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৰণ্য মানৱখ্যাত যাদৱ পায়েঙৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকসকলৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ সৈতে পায়েঙৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত পায়েঙৰ আশু আৰোগ্য কামনা কৰে। গোৱালপৰীয়া লোকগীতৰ প্ৰথিতযশা শিল্পী পদ্মশ্ৰী সন্মানেৰে সন্মানিত প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে আজি বিভিন্ন প্ৰান্তত শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ উপজা দিন উপলক্ষে স্মৃতিচাৰণ, সাংস্কৃতিক অনুষ্ঠান আৰু লোকসংগীতৰ কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ধুবুৰী জিলা সাহিত্য সভায়ো দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীৰ আয়োজন কৰে। জিলাখনৰ বিলাচীপাৰা আৰু চাপৰতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোৱালপৰীয়া লোকগীতৰ যশস্বী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে।

0: এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতৰ সুৰত অসমৰ মাটি, মানুহ আৰু জীৱনৰ সজীৱ ছবি আঁকি থৈ গৈছে বুলি মন্তব্য কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক সংগীতা শৰ্মাৰ ওচৰলৈ।
1: কোকৰাঝাৰ আৰক্ষীয়ে যোৱা 26 ছেপ্টেম্বৰত কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান কোকৰাঝাৰৰ ছাত্ৰীনিবাসত হোৱা খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংক্ৰান্তত এজন খাদ্য ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে খাদ্যত বিষক্ৰিয়াৰ ঘটনাত 50 গৰাকীৰো অধিক শিক্ষাৰ্থী অসুস্থ হৈছিল আৰু কেইবাগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। ৰাজ্য চৰকাৰে অহা 17 অক্টোবৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। যোৱা 24 ছেপ্টেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি 17 অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। সেই অনুসৰি 17 অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব। ভাৰতে আজি এছিয়ান গেমছত 5টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতে আজি পুৰুষৰ হকীত মালয়েছিয়াক 5-1 গ'লত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে আৰু এই জয়ৰ সুবাদত 2028 চনত লছ এঞ্জেলেছত হ'বলগীয়া অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ আগেয়ে ভাৰতে এছিয়ান গেমছৰ পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক 19 ৰানত পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে প্ৰণৱী শৰথ উৰ্ছে মহিলাৰ গল্ফৰ ব্যক্তিগত শিতানত সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। প্ৰণৱী এছিয়ান গেমছৰ ইতিহাসত গল্ফত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ভাৰতৰ অমন শেহৰাৱতে আজি পুৰুষৰ মল্লযুদ্ধৰ 57 কিলোগ্ৰাম ওজন শাখাত উত্তৰ কোৰিয়াৰ বিশ্ব চেম্পিয়ন ছং ছং হানক 11-7 ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। হাংজৌ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক অৰ্জন কৰা 23 বছৰীয়া খেলুৱৈগৰাকীয়ে ফাইনেলত অসীম বুদ্ধিৰ পৰিচয় দিয়ে আৰু হানৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰে। ইপিনে দীপক পুনিয়াই আজি পুৰুষৰ মল্লযুদ্ধৰ 97 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত মংগোলিয়াৰ গানখুয়াক গানবাটাৰক পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি 21টা সোণ, 27টা ৰূপ আৰু 37টা ব্ৰঞ্জসহ মুঠ 85টা পদকেৰে তালিকাৰ 4থ স্থানলৈ উন্নীত হৈছে। ভাৰতে নিউ চণ্ডীগড়ৰ মুল্লানপুৰত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে 352 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেট হেৰুৱাই 351 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ KL ৰাহুলে 129 ৰান কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই 92 আৰু ঋতুৰাজ গাইকোৱাৰে 57 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতে প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাত ইতিমধ্যে 2-0 ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত পৰিচ্ছন্ন আৰু সেউজ অসম গঢ়াৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ ভূমিকা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ ৰাজ্যিক গোটা আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ডঃ দীপম পাটোৱাৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়াই। জাগী ৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যন্ত্ৰাংশ সংলগ্নকৰণ পৰীক্ষণ গোটৰ কাম অহা ডিচেম্বৰ জানুৱাৰীত আৰম্ভ হোৱাৰ সম্ভাৱনা। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি। GST ফাঁকি দিয়াসকলক ধৰা পেলোৱাৰ বাবে বিত্ত বিভাগৰ পঞ্জীকৃত লোকসকলৰ তথ্য বিশ্লেষণ। গোৱালপৰীয়া লোকগীতৰ প্ৰতীতযশা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মদিন উপলক্ষে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন। আৰু এছিয়ান গেমছত ভাৰতৰ আজি 5টা সোণৰ পদক, পুৰুষৰ ক্ৰিকেটৰ T20ত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ স্বৰ্ণজয়। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10